গুড মৰ্ণিং, এইটো আকাশবাণী কহিমা ভোজৰ লগা খবৰ পঢ়ি আছে সংগীতা শৰ্মা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পৰা যোৱাকালি সানন্দ গুজৰাটে চি জি ছেমি ষ্টেট অফ আৰ্ট আউটচৰ্চ ছেমি কণ্ডাক্টৰ এছেম্বলি এণ্ড টেষ্ট অ'ছাট প্লাণ্ট উদঘাটন কৰি দিছিলে। এইটো ইভেণ্টে গ্ল'বেল টেক লিডাৰ্ছ খান লগতে ইউনিয়ন মিনিষ্টাৰ অশ্বিনী বৈষ্ণৱ আৰু গুজৰাট লগা চিফ মিনিষ্টাৰ ভূপেন্দ্ৰ পাটেল পৰা যোগ দিছিলে। 7,500 কৰ টকা